दि रेडियो नेपाल येनक ग्रीष्मा शेर्पाने शेर्वे केके साङ्ग्योर सेन्डोनाङ रसवाकी फोटिकोसी चाङबुला श्वतगलुङ निमा चुचिक जुग्ला आरिङ नुवाकोटकी बेत्रावती बजारकी आनन्द श्रेष्ठकी खाङबाने लोठुक जुडेजुकी याम्पुम चन्द्रिका श्रेष्ठला सुङक्योप क्यानुगा सशस्त्र कुर्सुङ मक्मी इन्सपेक्टर सुमन बिककी गोठितला वतुप छोकपी टेन्बा तरुप नेताङला वतुप श्रेष्ठला सुङक्योप क्यान यम्बी मक्मीकी मैथिल ब्यारेक क्योलुप्ताङ खक सेन्पो वसिङ मेन्जुकी तन्तोकला गल्सका काठमाडौँ खोन्ने होगोप सेन्क्वा दुग्राङ केने त्रिशुली छुलोक आयोजना कि अडिट झुकी टनेल तेमासङ ज्ञानक कि मिमेरा चिग्ला सेम्बुराङ सुङक्यो क्याउ सेन्क्वा यम्बी मक्मिताङ कोरियाकी डिजास्टर छोकपी आरिङ निर्मो छुजो चिक्ताङ कमा निशुला टनेल तेमा खोङला सुङक्यो क्याउ यम्बी मक्मी सेतोप येन सुङक्यो क्याउ ज्ञानक कि मिला मेन्जुकी तोन्दोग्ला नुवाकोटकी त्रिशुलीला गोतोप यम्बी मक्मी मैथिल प्यारग्ला खुर्नी गलोप सेन्क्वा तन्दा यम्बी मक्मी सशस्त्र मक्मी कुर्सुङ मक्मी सुङक्योप छोकपा तेजेन चिगेलकी सुङक्योप ख्यापातिवी छोकपी छुलोक आयोजना कि यम्बा सुरुङताङ सखुल्ला तोरुप मितिओला छोरोप लाका हुर्थक क्याने खी गोतोप सेन्क्वा भोटिको सिला वाउस तग्ला सोनी रक गलो मितिवी नाङ्ला मेरा तोङ चिक सही सुमताङ सिब्जु स्याचुकी फुङबु ङ्याउ नाङ्ला तोङ चिक ताङ सही सुमजु फुङबु सुङक्योप क्यान से होग्ला टरिक्याउ सेन्क्वा फुङबु तिवी डियाने दुनी खाक्से वतोप्ला कतिवा तिरे डुपा क्यानी तन्दा सेग्ला पुम्पेजा मेरा सही निताङ निसोङे ख्योपेजा सही सुमताङ ङपचुङा ङाताङ ङोसी किमा थोपु सही जिताङ ङपचुङा सुम फुङबु से होग्ला टरिक्याउ कोर्सुङ मक्मै सेतोप येन फुङबु कि ङोसी खेतोप तन्दौला तोङ चिक सही निताङ ठोकचुकी डियाने दुनी सेन्दोप्ताङ नासागलुप मितिवी खाङबी मि मेरा तोङ चिक सही चिङी के डियाने नमुना दोन सिन्धु उले कुर्सुङ मक्मै सुङसेपा अभिनारायण काफ्ले कि ख्यान्तोक नाङसुङ ङोसी किमा थोपु तोङ चिक सही निताङ दिन्छु कि फुङबु तरुङसँग फुङबु तिवी पार्ताङ थोतिवा यम्बी कुर्सुङ मक्मी वेबसाइटला जङ्गोतोपसङ सेन्क्वा भोटिकोसी शोतकला सोर्नी तरुप मितिवा ङोसी खेतोप तन्दोकला यम्बी कोर्सुङ मक्मी ड्याने नमुना लङ्गुब्ला नुवाकोटला ड्याने सङ्कलन ल्याखुङ जिन्क्योङ ख्यानक्वा दिसिनाङ गोमला ड्याने कि नमुना तरुप्ला क्योनुफोको मितिवी खाङबी मि रसवाताङ नुवाकोटनी काठमाडौँ हुङ्गौ नेताङ कले गोतोप सिंह मितेओला जोलोमो जप तन्दोकला नुवाकोटकी बिदुला ड्याने कि नमुना दुतुप ल्याखुङ जिन्क्योङ क्याउ यम्बी कोर्सुङ मक्मी मेनखाङकी डिआई सी डाक्टर दामोदर पौडेलकी ख्यान्तोक नाङसुङ ड्यानी तुतुप तन्दोग्ला तोरुप मि फमा उजुनुप इजिनुप तेजिन फेजातिवा सिति यिनसिनाङ मेरा चिकी लाने ड्यानीकी नमुना लङ्गु डिआइजी डाक्टर पौडेलकी सुङसुङ श्रोतकला सोनि तोरुप मिकी खाङबे मि छोक्ने ड्याने तोरुप तेरुप मिकी पारङी ओसी गोतोप सुङकी सु जन्मदर्ता नागरिकता खाङ वसिनाङ सुचे खुर्नी हुङ्गो जोङकी कोर्सुङ मक्मी ल्याखुङ नुवाकोटकी चो तेजेन एसपी विपिन रेग्मीकी ख्यान्तोप नाङसुङ भोटिको सिनी क्यानो त्रिशुली चाङबुला हौ श्रोतकी नुवाकोटकी दासाजीकी थोरिम कलेला वतोप सेन्क्वा त्रिशुली चाङबुला छु ग्याउताङ तुछु तुछुला वाउ श्रोतकी जोसालिन्सी ती दासतिवा कलेला सेरोपियन कलेला वतोप दासातिवी नाङ्ला नुवाकोट जोङकी नुप्थकी तारकेश्वर यु छोकपा वराङ झिकी दर्शन टार सकुल तेरिसिनाङ कलेला वतोप चोङकी चो शम्भुप्रसाद रेग्मीकी ख्यान्तोक नाङसुङ तुग्राङ केने विदुर टोङ्ख्यार वराङ झिकी बान्द्रे वरा आङ झिकी बस पार्क दासा बेलकोट गरी टोङ्ख्यार वडा आङ दिन छब्बिसे दासा तिवा कलेला गोतोप चो रेग्मीकी ख्यान्तोक नगोभिएन चाङबुला वाउ श्रोतकी जोसालिन्ची ती सखुकी सिङ तिवा कोले कोले छेनी डोइङ गोतोप तप्की कलेला गोतोप दासकी मितिवाला यम्बा सुङ्क्यो पोतोप दासला पोतोप्ला डेलवा गोतोप पालिका ताङ क्यान चिक्डेलखी गोतोप जोङखी रङचुङ कलेटरिक छोकपी ग्याजेन्पा तेजिन जोङखी चो शम्भुप्रसाद रेग्मीकी सुङसुङ सिलोन बालेन्द्र साकी मितिवा चोङ्गो तेजिन फारसुर क्योलोप चिङै लाका मेलकपातिवा मेता चप तन्दोग्ला सङ प्रदेश तङ सान्देसेन क्यान सुङकी त सुङकर डिग्ने पिर्मी चिक्डेला लाका किगो खाक सेन्पो वतो सुङसुङ मिचोङ्गो कले खप्तेला च्याप
Thêng ngang nhì shuo ki gyalong tu chen ki kapla ta sirik song laf na gen silon sa ki mi chong gu la ka sirup ti mi mang chi chok nang gi teri sinang ki tang melok fa yendo song gi na jamaling la feli gotop di la ka kya ku la jelwa gotop chok pa ti watang kya na chik dilo ki go khak se gotop sung gwa pravidi ko saik praigra sajak ta manab bes pikhan na rahe rastra nirman ma ekke badata sirup na ra jang ni aring thêng ngang nhì shuo ki di tu chen na gyalong tu chen na chen gotop yena silon saki tucho nangsin mitiwa chongo lakala sang yuradai gotop sungin mi chongo laka kya ko tondokla bikramalo ni tong thukju re jila zo ainla parlemi protocol nangsin girwa tangni bidek sobla tochokla darta kya ko la sang khyantok nangsongo silon balendra sa ngamdul galkhap sokpi theng ge chu ge shiki lenjomla chok suk ke dubla america feo gongwa silon sa yambi ku chap tv go chit nangge na ngamdul galkhap sokpi lenjomla chok suk nangni sunglof na gubla ri mugotop talente sena gang singlon po dr bikram timal sinaki khantok nang sung tugrang ke ne silon sa tang kyan chisit lon po sisir kanal sang thori mr ge jikola chok suk nangof shon kwa জংখি প্রশাসন লেখং কঞ্চনপুর কি আর ইংল্যান্ড শিক্ষা ফেলে কি মা কালী চাংবি গাড়িগুড়ি সকুল্লা গতব মিতিওয়ালা থরিম চাকপো কেন সুমকে পোতব দাসালা দেতবলা সুগুয়া দার্জোলা কি অপি হিমালয় সোকপা ওরা আং চিক ফটালা টকপি হৌ টকপি চৌলানি চাংবু ক্যাকো তাং তান্দা সাং টকপা হংগিন গতব তাপকি তরুং সং টকপি চাংবু ক্যাংনি ছু গেও তাপকি চাকপো কেন দেতবলা জংখি প্রশাসন লেখং কি সুগুয়া কঞ্চনপুর কি প্রশাসন লেখুং কি প্রশাসকে অধিকৃত ধর্মরাজ উপাধ্যকি খ্যাফল ক্যান গোবলে নাংসিন টকপি জোসালেন্সি কালেমাং ফরসিং দাং সুংকিপ কি গৌ নেতাং গুয়াসিং এমবি কুরসুং মকমি সশস্ত্র কুরসুং মকমি দাং জংকি প্রশাসন দা ফোন তাংনি রোগ্রাম লঙ্গোবলাসং তেরিলা সুংগুয়া পৃথিবী গেলাম কি কৃষ্ণভীর কি কাঠমান্ডু উপত্যকা থিতুপ লামা নাগলসীমা গেলস কাঠমান্ডুলা গ্যাস মেঙেও নেতাং হং মিজিতুবলা যুক্তুন ছংমেন্তিওয়ালা নেপাল আইল নিগম কি গ্যাস পাংলা গতব গ্যালসা পাংলা গতব গ্যাস সিলিন্ডার খুনি হংগুবলা অনুমতি বিনসিমা তি শিলারং ছংমেন্তিবি লাকা কি গতব সেনগুয়া নেপাল এলপি গ্যাস যুক্তুন ছকপি ছকচু দিওয়ান চন্দ গমি ছকচু শিবা গিমিরে তাং গোকুল ফঞ্জারি তেজেন ছকমি বিমল কালা খেতি তিবি মকানপুর কি ট্রাক ছংমেন্তিওয়া তাং ক্যানা টংগু ক্যানাংনি গ্যাস খুনি হংগুবলা কালা জহমোজৈ গতব তুগ্রাং কেনে তন্দাসাল ট্রেডিং কর্পোরেশন লিমিটেড কি সমাজতুব গ্যাস কি তন্দগলা গেরকি গ্যাস কোম্পানি তং ক্যান চিকটিল কি এসটিসি সিলিন্ডারলা গ্যাস কিংগু লাকা সং গোচো সং শেনগুয়া বাগমতী প্রদেশ সুঙ্গি হেটৌডা কাঠমান্ডু ফারসুর কিতুবলা জলম জবলা ভীমফেদি কোগঠে ইপা সুসনেরি লামাইম্বা লামা মাজো সেকি তন্দুকলা চিনক্যং ক্যানি থকু লাকা কোচুনগুয়া পৃথিবী গেলাম নঙ্গি দাদিংকি কৃষ্ণভিলা টকপা হানি ডিমডুল চিনক্যং কিমা থপি কলে ছুংসিমা বাগমতী প্রদেশ সুঙ্গি ইয়াম্বা লামা চিনক্যং কিতুবলাকা গোচু লঞ্চো কিরণ থাপা মগর কি খ্যান্তক নাংসুং হিমালয়ান রাইডার সোসাইটি হেটৌডা কি ফটিকুশিলা হাও শতকি জোসালেন্সি রসুয়া নোয়াকোট দাদিং সখুল্লা নাসাগলু মিতিবি তন্দগলা শ্যামসুকি মন্দন খি আরিং হেটৌডালা শান্তি র্যালি ক্যানকা ছোকপি থেঙ্গা কি হেঞ্চমকি কপলা রংজুং কালেলা সুনি কিয়ন ফকুর হক গলু মেঞ্জু খি গত মিতিবি তন্দগলা মন্দন সুই র্যালি কোটি ক্যাও হিমালয় রাইডার সোসাইটি কি ছোকচো রাজু থাপা মগর কি খ্যান্তক নাংসং নোয়াকোট কি বিদ্যুৎ টংখের কি দেবীঘাট লা গতব তাদি চাংবোলা মিটার ঠুকচু চকি রিংবো একরো সাওয়া চনি কোচুনগুয়া গলু ফতৌলা কি গতেছি থাম্বা ছিরমো রসুয়া কি ফটিকুসি চাংবোলা হাও শতা কি তাদি চাংবি পকি সাওয়া খুনি গলসীমা তিসখুলা ডিমডুল চিনকিং খিমা থপি কালে ছংসীমা এমবি মকমি গোটিলা সাম্বা একরো সাওয়া চৌ সেনগুয়া রসুয়া কি ফটিকুসি চাংবোলা হাও শতক যুগলা রা তেজেন সুংকেব কি লাকি তন্দগলা সিলন দৈবী প্রকোপ সুংকেব কোসলা রোগ্রামা কিতুব থোতাং চেঙ্গা ফরি গতুব শুনকা আরিং সেগলা কোসলা অরব চুচি করোট গা বুম গপচুঙা ঠুক তং নিশু ঠুক সৈ গুতাং দিনচু থন চিক টেঙ্গা দু সিলন তেজেন লঞ্চক ল্যাখং কি সেতবেন রেডিও নেপালনি শেরুই সাংগিয়র ডুবসং থুচিছে